0: দৃষ্টি আহত করা আছে আমরা চিনতে তাহলে চল্লিশ দিন
1: আৰু প্ৰাৰম্ভ কিছুমানে আৱশ্যক সমাজৰ উৎপাদন বঢ়াবলৈ লাগি চালিকা প্ৰদান কৰা